নমস্কাৰ, সুপ্ৰভাত। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 19 দিন, 1948 শকাব্দৰ জেঠ মাহৰ 13 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 3 তাৰিখ। এতিয়া সময় পুৱা 5:33:40 হৈ গৈছে। সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰিব।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আমাৰ আজিৰ এই অধিৱেশনৰ দায়িত্বত আছে ডিউটি ৰুমত প্ৰণীতা দাস, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, মনোজ হাজৰিকা আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু বিজয় দাস, আৰু ষ্টুডিঅত মই সংগীতা দাস। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

পৰম্পৰীয় শ্ৰোতাসকলে বন্দনা অনুষ্ঠানত ধ্ৰুৱজ্যোতি দাস আৰু সংগীবিন্দৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, মীনা শইকীয়া আৰু সংগীবিন্দৰ কণ্ঠত লোকটোকাৰী গীত, নীলিমা খাটনৰ কণ্ঠত ইছলাম ভক্তিমূলক গীত, হেমেন্দ্ৰ কুমাৰ দাসৰ কণ্ঠত লোকগীত আৰু মিতালী দেৰ কণ্ঠত ভজন শুনিলে।

প্ৰথমে শুনক প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সূচীৰ সম্পৰ্কে। আজি সন্ধিয়া 7:10 যুৱবাণী অনুষ্ঠানত চৰকাৰৰ দ্বাদশ বৰ্ষপূৰ্তি উপলক্ষে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ এক বিশেষ অনুষ্ঠান। ৬:৫ মিনিটত পণ্ডিৰা লাহিৰীৰ কণ্ঠৰ ভজন, ৬:২০ মিনিটত মনশ্ৰী হাজৰিকাৰ কণ্ঠৰ লোকগীত, ৬:৬০ পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মাধৱন, ৭:১৫ আৰু ৮:৪০ আধুনিক গীতৰ অনুষ্ঠান, ৭:৫০ নিয়োগ বাতৰি, ৯:১৫ ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ।

আমাৰ দ্বিতীয় অধিবেশন দিনৰ 4:11 বজাৰ গীতিমালিকাৰ গীতৰ অনুষ্ঠানৰ শিল্পী পাৰ্বিন চুলতানা, চাৰু গোহাঁই, বিউটি শৰ্মা বৰুৱা, মুনীন দত্ত আৰু মধুমতী গোস্বামী। দিনৰ 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত আজ কা গীত, ফিল্মে নাগমী, তৰং প্ৰাদেশিক সংগীত, প্ৰীত লৰী। বিয়লি 3:00 বজাৰ পৰা আকাশবাণীৰ ৰেইনবৰ অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব।

এতিয়া শুনক আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ সম্পৰ্কে আজি পুৱা 9:20 প্ৰভাতী তৰংগ আগবঢ়াব ইন্দ্ৰজিৎ দাসে। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত দশমমানৰ বাবে স্মৃতিৰেখা শইকীয়াই যুগুতোৱা সমাজ বিজ্ঞানৰ পাঠ, অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ। নিশা 9:30 সাহিত্য চৰা অনুষ্ঠানত ডঃ ৰূপশ্ৰী গোস্বামীৰ গল্প আৰু মধুমিতা বৰুৱা শইকীয়াৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰণ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ঐতিহ্য শীৰ্ষক এখনি তথ্যচিত্ৰ আগবঢ়াব স্নেহা পাঠক আৰু পম্পী মালাকাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব অপৰ্ণা দাস আৰু মধুমিতা কলিতাই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। 7:20 আকৌ শুনোৱা হওক বিয়লি 3:05 আৰু সন্ধিয়া 7:45 আধুনিক গীতৰ অনুষ্ঠান। নিশা 8:02 ধাৰাবাহিক নাট উদয় ভানুৰ চৰিত্ৰৰ সপ্তম খণ্ড, মূল উপন্যাস মামণি ৰয়চম গোস্বামীৰ, অনাতাৰ অভিযোজনা আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ। নিশা 9:00 চিত্ৰগীত, 10:00 অভিলেখাগাৰৰ পৰা, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:30 আইদৰ বলনি অনুষ্ঠানত লগ পাওঁ আহক খিতানৰ অতিথি ক্ৰীড়াবিদ ৰঞ্জিতা ফুকন গগৈ, সাক্ষাৎ গ্ৰহণ নিভাৰাণী ৰয়ৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত। এতিয়া শুনক মন্দিৰা ৰাহিৰ কণ্ঠৰ ভজন।

ইমান পৰে শ্ৰোতাসকলে মন্দিৰা লাহিৰীৰ কণ্ঠত ভজন শুনিলে। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক মনস্বী হাজৰিকাৰ কণ্ঠত লোকগীত।

ইমানপৰে শ্ৰোতাসকলে মানসী হাজৰিকাৰ কণ্ঠত দুটি লোকগীত শুনিলে। শিল্পীৰ কণ্ঠত লোকগীত পুনৰ শুনিবলৈ পাব আজি নিশা 8:15 বজাত।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 99.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মাধুবন। অনুষ্ঠানত প্ৰথমে শুনক দুলহান ছবিখনৰ পৰা কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা আনন্দ বক্সীৰ, সংগীত লক্ষ্মীকান্ত প্যাৰেলালৰ।

অনুষ্ঠানত এইবাৰখনক চান্দনী ছবিখনৰ পৰা শ্ৰীদেৱী আৰু জলি মুখাৰ্জী কণ্ঠৰ এই গীত দি গীতৰ কথা আনন্দ বক্সীৰ, সংগীত শিৱ হৰিৰ।

আনন্দ বক্সীৰ গীতৰ কথাৰে লক্ষ্মীকান্ত প্যাৰেলালৰ সংগীতেৰে এক ডিজে কে লিয়ে ছবিত এইবাৰ এছ পি বালাসুব্ৰমণিয়ম।

অনুষ্ঠানত এইবাৰ শুনক এক ফুল দোমালী ছবিত মহম্মদ ৰফি আৰু আশা ভোচলীৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা প্ৰেম দাৱানৰ, সংগীত ৰবিৰ।

শ্রোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক জুলি ছবিৰ পৰা কিশোৰ কুমাৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা আনন্দ বক্সীৰ, সংগীত ৰাজেশ ৰোশনৰ।

অনুষ্ঠানত এইবাৰ শুনক জপ জপ ফুল খিলি ছবিৰ পৰা মহম্মদ ৰফি কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, মধুবন অনুষ্ঠানৰ শেষত সেয়া আছিল হাম আপকে হেইকন ছবিত লতা মংগেশকৰ আৰু এছ পি বালাসুব্ৰমণিয়ম, সংগীত ৰাম লক্ষ্মণ। আৰু এই গীতটিৰে সামৰিছো আজিৰ মধুবন অনুষ্ঠানটি।

0: মধুবন অনুষ্ঠানটি শুনিলে এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খণ্ডে পাছতে বাতৰি শুনিবলৈ
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে, জনজাতি কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত আজি নতুন দিল্লীত এখন ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সন্মিলনৰ উদ্বোধনী সত্ৰত ভাষণ দিব। ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগছ চাৰিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব। বাংলাদেশৰ বিদেশ মন্ত্ৰী খলিলুৰ ৰহমান ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। গুজৰাটৰ চুৰাটৰ বৰদলি চহৰৰ সমীপত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত 8 লোকৰ মৃত্যু হৈছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ মহিলা টি20 ক্ৰিকেট শৃংখলাৰ কালি অনুষ্ঠিত তৃতীয় তথা অন্তিমখন খেলত ইংলেণ্ডে 6 উইকেটত জয়ী হৈ 2-1 শৃংখলা হস্তগত কৰে। জনজাতি কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত আজি নতুন দিল্লীৰ সংহত জাতি উন্নয়ন সংস্থা আৰু সংহত জনজাতি উন্নয়ন প্ৰকল্পসমূহৰ শক্তিশালী কৰাৰ উদ্দেশ্যে এখন ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সন্মিলনৰ উদ্বোধনী সত্ৰত ভাষণ দিব। চলিত বৰ্ষৰ জনজাতীয় গৰিমা উৎসৱৰ অংশ হিচাপে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ নেনো ছায়েন্স আৰু ইঞ্জিনিয়াৰিং চেণ্টাৰত ভাৰ্চুৱেল ব্যৱস্থাৰে এটা প্ৰশিক্ষণ কেন্দ্ৰও মুকলি কৰিব। তেওঁ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ একলব্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপন কৰা 75 মহাকাশ পৰীক্ষাগাৰো মুকলি কৰিব। এই সন্মিলনত সমগ্ৰ দেশত জনজাতি উন্নয়নৰ বাবে প্ৰতিষ্ঠানগত ব্যৱস্থাসমূহ অধিক শক্তিশালী কৰা সন্দৰ্ভত আলোকপাত কৰা হ'ব। 26 ৰাজ্য আৰু 4 কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিনিধিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিব। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰৰ অধ্যক্ষতাত আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনা চমুকৈ PM অজয় সন্দৰ্ভত কেন্দ্ৰীয় পৰামৰ্শদাতা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত আঁচনিখনৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে সমগ্ৰ দেশত অনুসূচিত জাতিৰ লোকসকলৰ আৰ্থ সামাজিক বিকাশ উন্নত কৰাৰ বিভিন্ন কৌশল সন্দৰ্ভত আলোচনা কৰা হ'ব। আলোচনাত PM অজয় আঁচনিৰ ৰূপায়ণ অধিক শক্তিশালী কৰাৰ লগতে অধিক সংখ্যক যোগ্য হিতাধিকাৰীয়ে যাতে আঁচনিখনৰ সুফল লাভ কৰিব পাৰে তাক নিশ্চিত কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হ'ব। এই আঁচনিৰ অধীনত বাকী থকা প্ৰায় 32,000 গাঁৱৰ বাবে আদৰ্শ গ্ৰামৰ লক্ষ্যত উপনীত হোৱা সন্দৰ্ভতো আলোচনা কৰা হ'ব। ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগছ চাৰিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব। তেওঁৰ সৈতে দেশখনৰ বৈদেশিক পৰিক্ৰমা, অৰ্থনীতি, বিত্তীয় আৰু বিজ্ঞান প্ৰযুক্তি মন্ত্ৰীকে ধৰি এটা উচ্চস্তৰীয় প্ৰতিনিধিৰ দলো ভাৰত ভ্ৰমণলৈ আহিব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে এই ভ্ৰমণৰ সময়ত শ্ৰীমতী ৰড্ৰিগছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। এই বৈঠকত বাণিজ্য, বিনিয়োগ, শক্তি, পুনৰ ব্যৱহাৰযোগ্য শক্তি,

স্বাস্থ্য যতন আদি বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ন ন দিশ সন্দৰ্ভত আলোচনা কৰা হ'ব। বাংলাদেশৰ বিদেশ মন্ত্ৰী খলিলুর ৰহমানক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। অহা ছেপ্টেম্বৰত তেওঁৰ এবছৰীয়া কাৰ্যকাল আৰম্ভ হ'ব। অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত খলিলুর ৰহমানে কয় যে তেওঁ মানৱ অধিকাৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ কাম কাজসমূহ আগবঢ়াই নিব আৰু তেওঁৰ কাৰ্যকালত সকলো সদস্য ৰাষ্ট্ৰৰ সৈতে সহযোগিতাৰে কাম কৰি যাব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বাবে হোৱা নিৰ্বাচনত খলিলুর ৰহমানে 99টা ভোট লাভ কৰাৰ বিপৰীতে ছাইপ্ৰাছৰ বহুপাক্ষিক বিষয়সমূহৰ বিশেষ ৰাষ্ট্ৰদূত এণ্ড্ৰিয়াছ কাকৰিছে 91টা ভোট লাভ কৰে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 193খন সদস্য ৰাষ্ট্ৰই আজি 2027-28 কাৰ্যকালৰ বাবে 15 দেশীয় নিৰাপত্তা পৰিষদৰ 5গৰাকী নতুন অস্থায়ী সদস্য নিৰ্বাচন কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা বাংলাদেশৰ বিদেশ মন্ত্ৰী ডঃ খলিলুর ৰহমানক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে ভাৰত আৰু বাংলাদেশৰ মাজৰ বহুপাক্ষিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ডঃ ৰহমানৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ তেওঁ আগ্ৰহী। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে চৰকাৰে আবেদনৰ আহ্বান কৰিছে। অহা 31 জুলাই এই আবেদন জমা দিয়াৰ শেষ দিন ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে ৰাষ্ট্ৰপতিৰ দ্বাৰা এই শিশুসকলক সন্মানীয় বঁটা প্ৰদান কৰি অহা হৈছে। awards.gov.inত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে জনসাধাৰণে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। গুজৰাটৰ চুৰাটৰ বৰদলি চহৰৰ সমীপত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত 8জন লোকৰ মৃত্যু হৈছে। মহাৰাষ্ট্ৰ ৰাজ্যিক পথ পৰিবহণ নিগমৰ 2খন বাছৰ মাজত মুখামুখিকৈ সংঘৰ্ষ লগাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। এই দুৰ্ঘটনাটোত আহত 15জনতকৈও অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটত সংঘটিত এই দুৰ্ঘটনাৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি এই কঠিন সময়ত তেওঁলোকৰ সাহস আৰু শক্তিৰ বাবে প্ৰাৰ্থনা জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নিহতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি কয় যে দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান চলি আছে আৰু কৰ্তৃপক্ষই সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াই আছে। লগতে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ পৰিয়ালবৰ্গলৈ 2,00,000 টকা আৰু আহতসকলক 50,000 টকাকৈ আৰ্থিক সাহায্য দিয়াৰ কথাও ঘোষণা কৰা হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে তেলেংগানা ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কালি নতুন দিল্লীৰ তেলেংগানা ভৱনত আয়োজিত এখন প্ৰদৰ্শনী মুকলি কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীনবীনে কয় যে ৰাজ্যখনে চহকী সাংস্কৃতিক ঐতিহ্য, সৃষ্টিশীলতা আৰু উদ্যোগিক উৎসাহৰ বাবে বিশেষ স্বীকৃতি লাভ কৰিছে। এই প্ৰদৰ্শনী তেলেংগানাৰ সাংস্কৃতিক ঐতিহ্যৰ লগতে দেশৰ সভ্যতাগত ঐতিহ্য সন্দৰ্ভত আলোকপাত কৰা হ'ব। কালিৰ কাৰ্যসূচীত তেলেংগানাৰ বিজেপিৰ সভাপতি এম ৰামচন্দ্ৰ ৰাও উপস্থিত আছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত নেপালৰ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীৰ অধ্যক্ষ ৰবি লামিছানেৰ নেতৃত্বত অহা প্ৰতিনিধি দলৰ এখন বৈঠকত মিলিত হয়। এই বৈঠকতে শ্ৰীশ্বাহে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীয়ে শেহতীয়াকৈ লাভ কৰা নিৰ্বাচনী সফলতাৰ বাবে লামিছানেক অভিনন্দন জ্ঞাপন কৰাৰ লগতে নেপালৰ নতুন চৰকাৰৰ সফল কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। বৈঠকৰ সময়ত দুয়োপক্ষই ভাৰত আৰু নেপালৰ মাজৰ ঐতিহাসিক আৰু বিশেষ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে। লগতে পাৰস্পৰিক সহযোগিতা, জনসাধাৰণৰ মাজৰ সম্পৰ্ক আৰু দ্বিপাক্ষিক অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে দুয়োপক্ষই একেলগে কাম কৰি যোৱাৰ সংকল্প লয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি মেক্সিকোৰ বিদেশ মন্ত্ৰী ৰবেৰ্টো ভেলাস্কোৰ আলভাৰেজৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত ডঃ জয়শংকৰে মেক্সিকোৰ নতুন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা আলভাৰেজক অভিনন্দন জ্ঞাপন কৰে। ডঃ জয়শংকৰে কয় যে দুয়োগৰাকী নেতাই ভাৰত আৰু মেক্সিকোৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ উপৰি বিভিন্ন বহুপক্ষীয়

0: শিশু চিকিৎসক ডাঃ মনোজ শিৰুৰে আৰু পদাৰ্থ বিজ্ঞানৰ শিক্ষক তেজাস হৰ্ষদ কুমাৰক 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। চি বি আয়ে প্ৰশ্ন কাকত ফাঁদি লোৱাৰ গোচৰৰ সংক্ৰান্তত এতিয়ালৈকে 13 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। যোৱা মাহত নীটৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই 3 মে'ত অনুষ্ঠিত এই পৰীক্ষা বাতিল কৰিছিল। এই পৰীক্ষা 21 জুনত পুনৰ অনুষ্ঠিত হ'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ মহিলা টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ কালি অনুষ্ঠিত তৃতীয় তথা অন্তিমখন খেলত আয়োজক দেশ ইংলেণ্ডে 6 উইকেটে জয়ী হৈ 2-1 শৃংখলা হস্তগত কৰে। ভাৰতৰ মহিলা দলটোৱে খেলখনৰ প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 180 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে 18 অভাৰ আৰু 3টা বলতেই 4 উইকেটৰ বিনিময়ত 184 ৰাণ সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। জনজাতি কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত আজি নতুন দিল্লীত এখন ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগছ 4দিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ মহিলা টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ কালি অনুষ্ঠিত তৃতীয় তথা অন্তিমখন খেলত ইংলেণ্ডে 6 উইকেটে জয়ী হৈ 2-1 শৃংখলা হস্তগত কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 290.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। আৰম্ভ কৰিছো আধুনিকীত অনুষ্ঠানটি। অনুষ্ঠানত প্ৰথমে শুনক কণিকা ভট্টাচাৰ্যকণ্ঠৰ ইতি গীত, গীতৰ কথা সূৰ্য কুমাৰ ৰাজাৰ।

কণিকা ভট্টাচাৰ্য কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক মনীন্দ্ৰ কুমাৰ শইকীয়াৰ কণ্ঠৰ এটি গীত, গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

অনুষ্ঠানত সেয়া আছিল মনীন্দ্ৰ কুমাৰ শইকীয়া। এইবাৰ শুনক কবিতা কৃষ্ণমূৰ্তি কণ্ঠৰ গীত, গীতৰ কথা অভিজিত বৰ্মনৰ।

শ্ৰোতাসকলে আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক সন্ধ্যা মেননৰ কণ্ঠৰ ইতি গীতৰ কথা অভিজিত বৰ্মনৰ।

শ্ৰোতাসকলে আধুনিকীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত এইবাৰ শুনক কবিতা কৃষ্ণমূৰ্তি কণ্ঠৰ এই গীতটি, গীতৰ কথা মৃণাল কান্তিৰ।

অনুষ্ঠানৰ শেষত সেয়া আছিল কবিতা কৃষ্ণমূৰ্তি, গীতৰ কথা মৃণাল কান্তিৰ। আধুনিক গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহা নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগতে 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। পুনৰ কৈছো pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদৰ পদ পূৰাবৰ বাবে কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in চাব পাৰে। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহা নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থী বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্টেণ্ট মেকানিক, মিল ৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মিচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ মেকানিষ্ট, ৰেফ্ৰিজাৰেশ্যনছ এণ্ড এয়াৰ কণ্ডিচনিং মেকানিক। ইয়াৰে যিকোনো ট্ৰেডত ITR চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্লমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। পুনৰ কৈছো indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে এ এফ

CAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পুনৰ কৈছো AFCAT 2026 পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য আৰু তথা আবেদনৰ বাবে ৱেবছাইট চাব পাৰে indianairforce.nic.in। পুনৰ কৈছো indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই।

0: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে আঞ্চলিক বাতৰি আঠ বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কালি অসমৰ বাচকবনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু এই শিল্পৰ বিকাশৰ বাবে 400 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ চেনেহজুৰি শীৰ্ষক মুগা অভিযানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে। অসমৰ মুগা শিল্পক গোলকীয় ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা এই অভিযানৰ অধীনত মুগা ৰেচমৰ ৰপ্তানি 2000 কিলোগ্ৰামতকৈও অধিক, মুগা সূতাৰ প্ৰতীক মূল্য প্ৰতি কিলোগ্ৰামত 30,000-45,000 টকালৈ বৃদ্ধি, 5টা আধুনিক ৰিলিং ইউনিট তথা বিশেষ মুগা সূতা কটা মিল স্থাপন আৰু 5,000 হেক্টৰ ভূমিত সোম আৰু শোৱালু গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই উপলক্ষে ডঃ শৰ্মাই কয় যে এই অভিযানে ৰাজ্যৰ হাজাৰ হাজাৰ কৃষক, শিপিনী আৰু শিল্পীৰ জীৱন জীৱিকা সুৰক্ষিত কৰিব আৰু 1,180টা কৃষক ইণ্টাৰেষ্ট গোট আৰু 30টা কৃষক উৎপাদন সংস্থা গঠনেৰে মুগা উৎপাদন আৰু শিপিনীসকলক আৰ্থিকভাৱে সবল কৰি তুলিবলৈ চেষ্টা কৰা হ'ব। অসমৰ যুগমীয়া মুগা শিল্পক বিশ্ব বজাৰত বিশ্বাসযোগ্য আৰু অভিলাষী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ শিপিনীসকলক ডিজিটেল ব্যৱস্থাৰ সৈতে সুসংঘবদ্ধ কৰা আৰু বিশ্বৰ ক্ৰেতাসকলৰ বাবে মান নিশ্চিত কৰাত সহায়ক হোৱাকৈ GI প্ৰমাণীকৰণত মনোনিৱেশ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত ডোনাৰ মন্ত্ৰী শ্ৰী সিন্ধিয়াই কয় যে 11টা উপাদান সন্নিৱিষ্ট এই অভিযানৰ মাধ্যমেৰে মুগাপালক, হস্তশিল্পী, বস্ত্ৰশিল্পী আৰু স্থানীয় ব্যৱসায়ীসকলক ন্যায্য প্ৰাপ্য দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ মুগা শিল্প সন্মান সহকাৰে লৈ যোৱা হ'ব। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰি অসমৰ কৃষি আন্তঃগাঁথনি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰে। আলোচনাত কৃষি আন্তঃগাঁথনি পুঁজি অধিক ব্যৱহাৰ, শীতলীকৃত সংৰক্ষণ ব্যৱস্থা, উন্নত বজাৰ সংযোগ, যান্ত্ৰিক কৃষি পদ্ধতি আৰু শক্তিশালী যোগান শৃংখলা গঢ়ি তোলাৰ বিষয়ত আলোচনা কৰা হয়। অসমৰ কৃষকসকলে যাতে এই উন্নত সুবিধাসমূহ লাভ কৰিব পাৰে সেই বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীক সহযোগিতা বিচাৰে।
2: We have come together for the launch of Mission Seneh Jori that seek to unlock the true value of one of Assam's most precious treasures, Muga silk. Among this, Muga, the golden silk of Assam, which has been accorded the geographical indication tag, occupies a truly special place. Nearly 90% of the world's Muga silk is produced in Assam. Mission Seneh Jori aims to transform Assam's Muga ecosystem from a fragmented traditional sector into a globally recognized luxury value chain by 2028. Establish 5 modernized reeling units and a dedicated Muga spun mill. Regenerate 5,000 hectares of som and swalu plantation.
3: আলোচনাকালত ৰাজ্যখনত কৃষক কল্যাণমূলক আঁচনিসমূহৰ তৃণমূল পৰ্যায়ৰ ফলপ্ৰসূ ৰূপায়ণ আৰু লাখপতি বাইদেউ আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে বিভিন্ন জিলাৰ প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে। মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি লোকপিয়ল 2027ৰ গৃহ তালিকাভুক্তি আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হয়। জিলা আয়ুক্ত সৃষ্টি সিংহৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী কাৰ্যসূচীত জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ লগতে লোকপিয়লৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। লোকপিয়ল বিভাগৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুখ্য প্ৰশিক্ষক তথা যুটীয়া সঞ্চালক বিকাশ নাথ আৰু DPA নাঞ্জু ইংলেনে ডিজিটেল গণনা আৰু তথ্য সংগ্ৰহ পদ্ধতি সম্পৰ্কে বিস্তৃত প্ৰশিক্ষণ প্ৰদান কৰে। উল্লেখযোগ্য যে দেশত প্ৰথমবাৰৰ বাবে ডিজিটেল আহিলা আৰু অনলাইন মঞ্চৰ জৰিয়তে এই লোকপিয়ল সম্পন্ন হ'ব। 2 আগষ্টৰ পৰা নাগৰিকৰ বাবে স্বপিয়ল আৰু 17 আগষ্টৰ পৰা আনুষ্ঠানিক গৃহ তালিকাভুক্তি আৰম্ভ হ'ব। মূল জনসংখ্যা পিয়ল অহা বছৰৰ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। ডিব্ৰুগড় জিলাত সোমবাৰে অনুষ্ঠিত প্ৰশিক্ষণত জিলাখনৰ সমজিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, ৰাজচক্ৰ বিষয়াকে ধৰি অন্যান্য বিষয়াসকলে অংশগ্ৰহণ কৰে। নগাঁও জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত কালি লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকাভুক্তি আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। চিৰাং জিলাতো সোমবাৰৰ পৰা আসন্ন লোকপিয়লৰ বাবে 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অহা 8 জুনত আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে 4 সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক 8 জুনক আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
4: क्या आपने पीएम सूर्य घर मुफ्त बिजली योजना के बारे में सुना है?
5: भारत सरकार का लक्ष्य सोलर पावर से बिजली बिल जीरो करने का भी है।
4: इससे आपका घर सूर्य घर बन जाता है, माने बिजली बिल जीरो, और अतिरिक्त बिजली पैदा हुई तो बिजली ग्रिड को बेचकर पैसे भी कमा सकते हैं। तो बैठे क्यों हो, अभी रजिस्टर करो pmsuryaghar.gov.in पर।
6: हर घर सूर्य घर।
7: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं विशाल शर्मा। मुख्य समाचार। वेनेजुएला की कार्यवाहक राष्ट्रपति डेल्सी एलोइना रोड्रिग्स गोमेज आज से 5 की भारत यात्रा पर। कांग्रेस के वरिष्ठ नेता डी के शिवकुमार आज दोपहर कर्नाटक के मुख्यमंत्री पद की शपथ लेंगे। पश्चिम बंगाल में आज से शुरू होगी अन्नपूर्णा योजना, पात्र महिलाओं को हर महीने मिलेगी 3,000 रुपए की सहायता। बांग्लादेश के विदेश मंत्री खलीलुर रहमान संयुक्त राष्ट्र महासभा के 81वें सत्र के अध्यक्ष निर्वाचित हुए, विदेश मंत्री एस जयशंकर ने दी बधाई। जर्मनी ने हवाई मार्ग से यात्रा करने वाले भारतीय नागरिकों के लिए ट्रांजिट वीजा की अनिवार्यता आज से समाप्त की। भारत ने कहा इससे दोनों देशों के लोगों के बीच आपसी संपर्क बढ़ेगा। और महिला क्रिकेट में मेजबान इंग्लैंड ने तीसरे और अंतिम T20 अंतर्राष्ट्रीय मैच में भारत को 6 से हराकर 3 की श्रृंखला 2-1 से अपने नाम की। अब समाचार विस्तार से। वेनेजुएला की कार्यवाहक राष्ट्रपति डेल्सी एलोइना रोड्रिग्स गोमेज आज से 5 की भारत यात्रा पर रहेंगी। उनके साथ एक उच्च स्तरीय प्रतिनिधिमंडल भी होगा। एक रिपोर्ट।
8: भारत और वेनेजुएला के बीच मैत्रीपूर्ण संबंध हैं, विशेषकर ऊर्जा और व्यापार के क्षेत्र में। इस यात्रा से दोनों देशों के बीच द्विपक्षीय संबंध और मजबूत होंगे तथा कई क्षेत्रों में सहयोग और गहरा होगा। प्रधानमंत्री नरेंद्र मोदी के साथ बातचीत के दौरान दोनों पक्ष आपसी हित के क्षेत्रों में सहयोग को मजबूत करने के तरीकों पर चर्चा करेंगे, जिनमें ऊर्जा सुरक्षा, व्यापार और निवेश, दवाएं, स्वास्थ्य सेवा, परिवहन और नवीकरणीय ऊर्जा शामिल हैं। वेनेजुएला का प्रतिनिधिमंडल ऊर्जा, दवा और ऑटोमोबाइल क्षेत्रों से जुड़ी सुविधाओं का करेगा। इस यात्रा का उद्देश्य सहयोग के अवसर को तलाशना और भारत की तकनीकी तथा औद्योगिक क्षमताओं के बारे में जानकारी हासिल करना है। दीपेंद्र और ईशानी की रिपोर्ट के साथ समाचार कक्ष से अर्जुन शर्मा।
7: कांग्रेस के वरिष्ठ नेता डीके शिवकुमार आज कर्नाटक के 25वें मुख्यमंत्री के रूप में शपथ लेंगे। 8 के विधायक डीके शिवकुमार बेंगलुरु के लोकभवन स्थित ग्लास हाउस में मुख्यमंत्री पद की शपथ लेंगे। उनके साथ कुछ कैबिनेट मंत्री भी शपथ लेंगे। 28 मई को सिद्धरमैया के मुख्यमंत्री पद से इस्तीफा देने के बाद कांग्रेस विधायक दल ने 64 डीके शिवकुमार को अपना नेता चुना था। शपथ ग्रहण समारोह में कांग्रेस के वरिष्ठ नेता राहुल गांधी, राष्ट्रीय अध्यक्ष मल्लिकार्जुन खड़गे, कांग्रेस महासचिव केसी वेणुगोपाल और रणदीप सिंह सुरजेवाला सहित कई प्रमुख नेता शामिल होंगे। पश्चिम बंगाल सरकार आज एक महत्वपूर्ण सामाजिक कल्याणकारी पहल अन्नपूर्णा योजना का शुभारंभ करने जा रही है। मुख्यमंत्री शुभेंदु अधिकारी इस योजना का औपचारिक उद्घाटन करेंगे। ब्यौरा हमारे संवाददाता से।
9: पहले चरण में लाभार्थियों को बैंक खाते में आज से ही 3,000 रुपए भेजना शुरू होगा। इस योजना से लगभग 2

নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅত উপস্থিত আছো মই শাশ্বতী তালুকদাৰ আৰু মোৰ সৈতে আছে ঝৰণা ভৰালী।

0: প্ৰিয় শ্ৰোতা, এতিয়া জানো শুনাহ কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। আজি 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55। 6:10 শুনিবলৈ পাব একক ছবিৰ গীতৰ অনুষ্ঠানটি। আজিৰ ছবি জুন্দা ইমান গুণ্ডা। নিপাঞ্জনা দেৱৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত শুনিবলৈ পাব 6:30। 7:45 শুনিবলৈ পাব আলা শীৰ্ষক এখনি অনাতাঁৰ নাট। নাটখনি ৰচনা ভূপেন্দ্ৰনাথ হাজৰিকাৰ, পৰিচালনা ঝুনাকংকন ভূঞাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, এইখিনি অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।
1: প্ৰিয় শ্ৰোতা, আজিৰ দৰে একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। কাইলৈ 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰৰ সময় 5:55। 6:10 আগবঢ়োৱা হ'ব লোকগীতৰ অনুষ্ঠান। জিকিৰ অনুষ্ঠান শুনিবলৈ পাব 6:30। 7:45 প্ৰচাৰ কৰা হ'ব যুৱবাণী বিশেষ হেল্ল' যুৱবাণী ফোন ইন অনুষ্ঠানটি। কাইলৈ হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি হিচাপে উপস্থিত থাকিব কণ্ঠশিল্পী ডাৱৰ হাজৰিকা আৰু কুঁৱলী হাজৰিকা। অনুষ্ঠানটিৰ আগ ধৰিব ভাস্কৰ শইকীয়াই। হেল্ল' যুৱবাণী অনুষ্ঠানৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে কেইখনমান হিন্দী ছবিৰ গীতেৰে। প্ৰথমে শুনাবলৈ লৈছো হম দিল দে চুকে সনম ছবিখনৰ পৰা উদিত নাৰায়ণ আৰু অলকা য়াগ্নিকৰ কণ্ঠৰ এই সুমধুৰ গীতটি।

ইমানপুৰে শ্ৰোতাসকলে হম দিল দে চুকে সনম ছবিখনৰ পৰা কবিতা কৃষ্ণমূৰ্তি, বিনোদ ৰাথৰ, কৰ্ষণ সাৰগাথিয়াৰ কণ্ঠৰ সুমধুৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ আগবঢ়াইছো তাল ছবিখনৰ পৰা অনুৰাধা শ্ৰীৰাম, সুজাথা চানু নিগম আৰু এ আৰ ৰহমানৰ কণ্ঠৰ এই সুমধুৰ গীতটি।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো তাল ছবিখনৰ পৰা অলকা য়াগ্নিক আৰু উদিত নাৰায়ণৰ কণ্ঠৰ ইমন পৰষা গীতটি।

অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো মন ছবিখনৰ পৰা উদিত নাৰায়ণ আৰু আলকা য়াগ্নিকৰ কণ্ঠৰ এই সুমধুৰ গীতটি।

শ্রোতাসকলে ইমান পৰে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান।

অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকিয়াৰ পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগ ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰীক্ষাত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱা উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফি, পলিউশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে আৰম্ভণিতে 19,900 টকা, লগতে অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিল্টাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকেলছ, ট্ৰেক্টৰ মেকানিক, ৰেফ্ৰিজাৰেটৰ্ছ এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো এটা ট্ৰেডত ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো শাখাত ডিপ্লমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ গ্ৰেড ডিউটি টেকনিকেল ব্ৰাঞ্চৰ গ্ৰেড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা, বয়স আদি বিতং তথ্য অথবা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ।

1035 কিলোহার্টজ আর ডিআরএম ফ্রিকুয়েন্সি 1026 কিলোহার্টজ। প্রিয় শ্রোতা, এতিয়া আগবাইছো একক ছবির গীতৰ অনুষ্ঠান। আজি শুনিবলে পাব জুন্দা ইমান গুন্দা ছবিখনৰ পৰা কেইটামান মন পৰসা গীত। প্ৰথমে আগবঢ়াইছো জুন্দা ইমান গুন্দা ছবিখনৰ পৰা জুবিন, জিন্তি, জুবলি, নেহা, গাৰ্গী আৰু পৰিসীমাৰ কণ্ঠৰ এটি মন পৰসা গীত। গীতৰ কথা আৰু সুৰ চন্দ্ৰমোদয় আৰু ডাঃ হিতেশ বৰুৱাৰ।

প্ৰিয় শ্ৰোতা, একক ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ জুণ্ডা ইমান গুণ্ডা ছবিখনৰ পৰাই বনুজ্যোৎস্না, কৃষ্ণমণি চুতীয়া, কল্লোল, পাৰ্বিনৰ কণ্ঠত এই সুমধুৰ গীতটি। গীতটিৰ কথা আৰু সুৰ দিগন্ত ভাৰতী আৰু ডাক্তৰ হিতেশ বৰুৱাৰ।

0: শ্ৰোতাসকলে শুনিলে একক ছবিৰ গীতৰ অনুষ্ঠান। আজিৰ একক ছবিৰ গীতৰ অনুষ্ঠানত ঝুণ্ডা ইমান গুণ্ডা ছবিখনৰ কেইটিমান মনপৰশা গীত শুনিবলৈ পালে। প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতেই সংস্কৃতত বাতৰি শুনিবলৈ পাব। সংস্কৃতত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: মহাবাহু খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
3: শুনকচোন, আপুনি পিএম সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনাৰ বিষয়ে শুনিছেনে?
4: ভাৰত চৰকাৰ কা লক্ষ চোলাৰ পাৱাৰ সে বিজুলী বিল জিৰ' কৰনে কা ভি হে।
3: ইয়াৰ দ্বাৰা আপোনাৰ ঘৰখন সূৰ্য ঘৰ হৈ পৰিব, মানে বিজুলীৰ বিল একেবাৰে শূন্য। আৰু যদি অতিৰিক্ত বিদ্যুৎ উৎপাদন হয় তেন্তে সেইখিনি গ্ৰিডক বিক্ৰী কৰি আপুনি পইচাও উপাৰ্জন কৰিব পাৰিব। তেন্তে বহি আছে কিয়? এতিয়াই পঞ্জীয়ন কৰক পিএম সূৰ্য ঘৰ .gov.in ত।

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ সৈতে হোৱা সাক্ষাৎকালত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্ৰুত বিকশিত ৰাজ্য হিচাপে অসমৰ সাফল্য তথা ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে আলোচনা। ৰাজ্য চৰকাৰ আৰু বস্ত্ৰ মন্ত্ৰালয়ে অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে প্ৰণালীবদ্ধভাৱে কাম কৰি আছে বুলি বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰকাশ। উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইত জিলা বিজেপিৰ সংবাদমেল। কৰ্ণাটকৰ কংগ্ৰেছ বিধায়িনী দলৰ নেতা ডি কে শিৱকুমাৰৰ ৰাজ্যখনৰ

0: 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ আৰু শ্বিলঙত কাইলৈ উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন। নমস্কাৰ, এতিয়া বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। ডঃ শৰ্মাই দেশৰ দ্ৰুততম বিকাশশীল ৰাজ্যসমূহৰ অন্যতম হিচাপে অসমে লাভ কৰা সাফল্য আৰু অনাগত দিনত এই যাত্ৰা অধিক শক্তিশালী কৰাৰ নীতি পৰিকল্পনাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ সৈতে এয়া আছিল ডঃ শৰ্মাৰ প্ৰথমটো সাক্ষাৎ। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰী শ্ৰীমতী মুৰ্মুক সাহস, ধৈৰ্য আৰু নেতৃত্বৰ প্ৰতীক বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে মত বিনিময় কৰাটো সদায় এটা প্ৰেৰণাদায়ক অভিজ্ঞতা বুলি তেওঁ কয়। সাক্ষাৎকালত ডঃ শৰ্মাই দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণৰ পাছত অসমত উন্নয়নৰ যাত্ৰাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ কৰে আৰু গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIM স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি প্ৰকাশ কৰে। ডঃ শৰ্মাই শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু অসমক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা সন্দৰ্ভত আলোচনা কৰে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি তেওঁৰ সৈতে পথ পৰিবহণ বিষয়ত বিভিন্ন কথা আলোচনা কৰে। তেওঁ লগতে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদৰ সৈতেও আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰীগৰাকী কিছু সময় পূৰ্বে তেওঁৰ দিল্লী ভ্ৰমণ সামৰি অসমলৈ ঘূৰি আহিছে। তেওঁ এই ভ্ৰমণে অহা 5 বছৰত দ্বৈত ইঞ্জিন চৰকাৰে ৰাজ্যৰ উন্নয়নৰ যাত্ৰাক অধিক গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ে অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে প্ৰণালীবদ্ধভাৱে কাম কৰি আছে বুলি বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰিছে। অসমৰ বাচক বনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু বিকাশৰ বাবে 400 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে কালি মুকলি কৰা চেনেহজৰী শীৰ্ষক অভিযান সন্দৰ্ভত নতুন দিল্লীত আজি এখন সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত বিগত 12 বছৰত মুগাৰ উৎপাদন 10,000 মেট্ৰিক টন বৃদ্ধি পাইছে। তেওঁ কয় যে মুগাৰ সৈতে জড়িত কৃষকৰ পৰা শিপিনীসকলকে সামৰি ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে ডনাৰ মন্ত্ৰালয় আৰু অসম চৰকাৰৰ যৌথ প্ৰচেষ্টাত আৰম্ভ কৰা এই প্ৰকল্পত ৰাজ্য চৰকাৰে 46 কোটি টকা বিনিয়োগ কৰিব আৰু কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয় তথা কেন্দ্ৰীয় ৰেচম পৰিষদৰ 55 কোটি টকাৰ অৰিহণা থাকিব। 33 মাহৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে অসমত বাৰ্ষিক মুগা উৎসৱৰ আয়োজন কৰা হ'ব আৰু ঢকুৱাখানা তথা লক্ষীমপুৰত ৰেচম পৰ্যটন উদ্যান স্থাপন কৰা হ'ব।
1: মুগা ৰিলিং ইউনিট যোৰহাট, শিৱসাগৰ, মাজুলী আৰু শুৱালকুছি তথা লক্ষীমপুৰত প্ৰতিষ্ঠা কৰা হ'ব। মুগা স্মাৰ্ট মিল ধেমাজিত স্থাপন কৰা হ'ব। ইয়াৰ উপৰিও 1180টা ফাৰ্মাৰ ইণ্টাৰেষ্ট গ্ৰুপক সামৰি লোৱা হ'ব। 30টা মুগা চিল্ক FPO কোঅপাৰেটিভক ইয়াত সংযুক্ত কৰা হ'ব। গতিকে সামগ্ৰিকভাৱে উৎপাদনৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ বজাৰৰ সৈতে সংযুক্ত কৰিবৰ বাবে এই ডনাৰ আৰু অসম চৰকাৰৰ যৌথ সন্মিলনত স্থাপিত এই চেনেহ এনাজৰী অভিযানে আমাৰ মুগা শিল্পক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াক ত্বৰান্বিত আৰু অধিক প্ৰণালীবদ্ধ কৰিব। তাৰ উপৰিও ইয়াৰ সমান্তৰালভাৱে চিল্ক টুৰিজিম পাৰ্ক স্থাপন কৰা হ'ব ঢকুৱাখানাৰ লক্ষীমপুৰত। আৰু প্ৰস্তাৱ আগবঢ়োৱা হৈছে যে মাল্টি ভেনু ফেষ্টিভেল বিভিন্ন ঠাইত প্ৰত্যক্ষভাৱে যাতে আমাৰ নতুন প্ৰজন্ম বা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকসকলে যাতে আমাৰ মুগা শিল্পৰ লগতে সামগ্ৰিকভাৱে অসমৰ বয়নশিল্প আৰু লোককৃষ্টিক যাতে প্ৰত্যক্ষ কৰিব পাৰে।
0: ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি পৰহিলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে আত্মসহায়ক গোটৰ সদস্যসকলে ৰাজ্যজুৰি এই পদক্ষেপত অংশগ্ৰহণ কৰি অকল সেউজ অসম গঢ়াৰ দিশতেই নহয় বৰং পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত নাৰী শক্তি, অদম্য নেতৃত্ব আৰু দায়বদ্ধতাৰো উজ্জ্বল নিদৰ্শন দাঙি ধৰিব। সমগ্ৰ শিক্ষা অসমে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যকলাপ গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক ওম প্ৰকাশে প্ৰেৰণ কৰা এই পত্ৰত উল্লেখ কৰা অনুসৰি বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সামঞ্জস্য ৰাখি পৰহিলৈৰ পৰা 30 জুনলৈ ইকো ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত কৰা হ'ব। সুস্থ জীৱনশৈলী গ্ৰহণ, বহনক্ষম খাদ্য প্ৰণালী, ই আৱৰ্জনা হ্ৰাস,

0: এবাৰ ব্যৱহাৰ্য প্লাষ্টিক বৰ্জন আদি বিষয় লৈ এই শিবিৰ আয়োজন কৰা হ'ব। পত্ৰখনত লগতে প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰিবলৈ কোৱা হৈছে। ইয়াৰ জৰিয়তে 28,34,232 গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। বিদ্যালয়ত পৰ্যাপ্ত স্থানৰ অভাৱ হলে ঘৰ, ৰাস্তাৰ কাষত, ৰাজহুৱা স্থানত গছপুলি ৰোপণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। মিছন সঞ্চালক ওম প্ৰকাশে ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু স্থানীয় লোকৰ সহযোগত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যকলাপ সকলো বিদ্যালয়ত পালন কৰিবলৈ আহান জনাইছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
1: উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত হয়। চৰাইদেউ জিলাৰ বিজেপিৰ কাৰ্যালয়তো আজি এই সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত হয়। ইয়াৰ জৰিয়তে উমৈহতীয়া দেৱানী বিধিৰ উদ্দেশ্য, প্ৰয়োজনীয়তা আৰু ভৱিষ্যতে সমাজ জীৱনত ইয়াৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰা হয়। সংবাদমেলত ৰাজ্যসভাৰ সাংসদ যোগেন মোহন, সোণাইৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু দলৰ মুখপাত্ৰ মনোজ ধানোৱাৰে উমৈহতীয়া দেৱানী বিধিৰ বিভিন্ন দিশ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়।
2: এই আইনখন আমাৰ সমাজখনৰ কাৰণে অতিকে প্ৰয়োজন বুলি আমি দলীয় মজিয়াত ক'ব বিচাৰিছোঁ। UCC অহাৰ পিছৰ পৰাই এতিয়া জাতি ধৰ্ম নিৰ্বিশেষে সমান আকাৰত চবৰ কাৰণে প্ৰযোজ্য হ'ব। দৰাচলতে UCC অহাৰ আগত যিটো পলিগেমি বা বহু বিবাহ প্ৰথা, আমাৰ ইয়াত কিছুমানে এই বহু বিবাহ প্ৰথাৰ নামত মহিলাসকলক বা শিশুসকলৰ প্ৰতি যি অত্যাচাৰ, তেওঁলোকৰ প্ৰতি যি অন্যায় আমাৰ সমাজ ব্যৱস্থাখনত প্ৰচলিত আছিলে, এই UCC অহাৰ পিছৰ পৰাই এই ধৰণৰ যি মহিলাসকলৰ প্ৰতি বা শিশুসকলৰ প্ৰতি যি অত্যাচাৰ বা অন্যায় চলি আহিছিল, এয়া নিশ্চয়কৈ ৰোধ হ'ব, বন্ধ হ'ব।
1: একেদৰে নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই উভৈহতীয়া দেৱানী বিধিৰ সন্দৰ্ভত বিভিন্ন তথ্য দাঙি ধৰে। তেওঁ এই দেৱানী বিধি খিলঞ্জীয়া ৰক্ষা কবচ তথা নাৰীৰ অধিকাৰ আৰু সাহসৰ দলিল বুলি মন্তব্য কৰে। তামোলপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্ট আশীষ ভৰালীয়ে উমৈহতীয়া দেৱানী বিধিৰ বিভিন্ন কাৰ্যকৰী দিশ সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে। বহুবিবাহৰ দৰে স্পৰ্শকাতৰ বিষয়ত আইনগত সংস্কাৰৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি শ্ৰীভৰালীয়ে উমৈহতীয়া দেৱানী বিধিয়ে দেশৰ সকলো নাগৰিকক সম অধিকাৰ প্ৰদান কৰিব বুলি প্ৰকাশ কৰে। বিশেষকৈ ইছলামধৰ্মী মহিলাসকলক বিবাহ, বিবাহ বিচ্ছেদ, ভৰণ পোষণ আৰু সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত ই আইনী সুৰক্ষা প্ৰদান কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। কৰ্ণাটকৰ কংগ্ৰেছ বিধায়িনী দলৰ নেতা ডি কে শিৱকুমাৰে আজি ৰাজ্যখনৰ 25সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বেংগালুৰুত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যপাল থাৱৰচন্দ গেহলটে মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। কৰ্ণাটকৰ প্ৰাক্তন গৃহমন্ত্ৰী ডঃ জি পৰমেশ্বৰে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁলোকৰ সৈতে অন্য 12গৰাকী বিধায়কেও মন্ত্ৰী হিচাপে শপত লয়। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী, দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু ৰণদীপ সিং সূৰ্যেৱালা, আধ্যামিক নেতা, লেখক, অভিনেতা আৰু বিশিষ্ট উদ্যোগীসকল এই অনুষ্ঠানত উপস্থিত থাকে। তামোলপুৰ জিলাৰ কুমাৰপাৰাত আজি প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত এটা সামূহিক পুখুৰী প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ উদ্বোধন কৰা হয়। বাক্সাৰ মুছলপুৰ ভূমি সংৰক্ষণ সংমণ্ডলৰ উদ্যোগত এই উপলক্ষে আয়োজিত অনুষ্ঠানত BTCৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰী উপস্থিত থাকে। এই সামূহিক পুখুৰী প্ৰকল্পই অঞ্চলটোৰ জলসম্পদৰ সংৰক্ষণৰ উপৰি স্থানীয় কৃষকসকলক কৃষি কাৰ্যত যথেষ্ট সহায় কৰিব বুলি শ্ৰীনাৰ্জাৰীয়ে উল্লেখ কৰে। তদুপৰি এই প্ৰকল্পই মীন পালনত সহায় কৰাৰ লগতে কুমাৰপাৰা আৰু পলাকগুৰি চুবা অঞ্চলৰ পানীৰ নাটনিও দূৰ কৰিব বুলি আশা কৰা হৈছে।
3: আজি আমি ইয়াতে চেচা পানী কুমাৰপাৰা পলাশগুৰি 20 বিঘা মাটিত আমি পুখুৰী আৰ্জিৰ পৰা আৰম্ভ কৰিম। এইটো হ'ল TMKSY কালানদী 2.0 ইয়াৰ যিটো স্কিম, এই স্কিমৰ দ্বাৰা আমি এইটো আজিৰ পৰা আৰম্ভ কৰিম। পলাশগুৰি কুমাৰপাৰাৰ কাৰণে ভাল এটা মানে আঁচনি ইয়াত আমাৰ চলঘনচাৰ অফিচৰ দ্বাৰা ইয়াতে কাম কৰিব। মই ডিপাৰ্টমেণ্টৰ সকলো বিষয়াসকলক মই ধন্যবাদ দিছোঁ আৰু তেখেতসকলে ইতিমধ্যে আমাৰ এই মোৰ দৰঙ্গাজুলি সমষ্টিত 5টা ডাঙৰ ডাঙৰ পুখুৰী ইতিমধ্যে বনালে। অহা 5 তাৰিখ পৰিৱেশ দিৱস, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে দিনা আমি 5টা ডাঙৰ ডাঙৰ পুখুৰী আমি ইনগ্ৰেশ্যন কৰিম।
1: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখন শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্টট্ৰেক আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই চেতন ধীৰাচৰীয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ সন্দৰ্ভতো কাইলৈ শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এই ব্যক্তিগৰাকীৰ সৈতে যৌথ অংশীদাৰিত্বৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই মহাবীৰ একো নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো স্থাপন কৰিছিল। জুবিন গাৰ্গৰ পৰা লুণ্ঠন কৰা ধনেৰে এই প্ৰতিষ্ঠানটো স্থাপন কৰাৰ অভিযোগত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে এই প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ আৰক্ষীক অনুমতি প্ৰদান কৰিছিল। অসমীয়া সাহিত্যৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ ডঃ লক্ষ্মীনন্দন বৰাৰ আজি পুণ্যতিথি। গৱেষণালব্ধ সৃষ্টিশীল প্ৰতিভাৰে সাহিত্য জগতক অনন্য শিখৰলৈ লৈ যোৱা ডঃ বৰাই ভাওনা কল্পতিৰে লেখক হিচাপে আত্মপ্ৰকাশ কৰিছিল। ডঃ বৰাই বহুতো অমূল্য গ্ৰন্থ সম্ভাৰেৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে আৰু পঢ়ুৱৈ মনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁ সাহিত্যৰ মাজেৰে সমাজ, মানুহৰ জীৱন সংগ্ৰাম, মূল্যবোধ আৰু সময়ৰ স্পন্দনক অনন্য দক্ষতাৰে ৰূপায়িত কৰিছিল। ডঃ লক্ষ্মীনন্দন বৰাৰ কালজয়ী উপন্যাসসমূহৰ ভিতৰত পাতাল ভৈৰৱী, কায়কল্প, গঙা চিলনী পাখি অন্যতম। সাহিত্যিকগৰাকীক পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে 1988 চনত সাহিত্য একাডেমি বঁটা আৰু কায়কল্পৰ বাবে সৰ্বভাৰতীয় সৰস্বতী সন্মান প্ৰদান কৰা হৈছিল। তেওঁক 2015 চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছিল। ডঃ বৰাই 1996-97 চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুণ্যতিথি উপলক্ষে সাহিত্যিকগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে সৰস্বতী সন্মানপ্ৰাপক বৰাদেৱৰ সাহিত্যকৰ্ম, চিন্তা আৰু আদৰ্শ নতুন প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ অম্লান উৎস হৈ থাকিব।
0: উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন কাইলৈ মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত হ'বলগীয়া এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীয়ে লাভ কৰা অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হ'ব। অধিৱেশনত পৰ্যটন, কৃষি আৰু উদ্যান শস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত আৰু হস্তশিল্প সন্দৰ্ভত উপস্থাপন কৰা হ'ব। তিৱা সাহিত্য পৰিষদৰ উদ্যোগত মৰিগাঁৱত আজি হিতাধিকাৰীৰ মাজত কৃষি, হস্ততাঁত, কুটিৰ শিল্প আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়। তিৱা সাহিত্য পৰিষদৰ অধীনৰ বহুকেইটা বিভাগৰ উন্নয়ন পুঁজিৰ জৰিয়তে 36 পৰিষদীয় সমষ্টিৰ হিতাধিকাৰীসকলক এই সামগ্ৰী বিতৰণ কৰা হয়। ডিব্ৰুগড় জিলা আয়ুক্তৰ সভাকক্ষত আজি পথ সুৰক্ষা সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কোইৰীৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত পথ সুৰক্ষা বৃদ্ধি আৰু জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে দিয়া নিৰ্দেশনা আৰু দিহা পৰামৰ্শসমূহৰ ওপৰত আলোকপাত কৰা হয়। গুৱাহাটীৰ ৰূপনগৰ নিবাসী বিশিষ্ট সমাজকৰ্মী অমলপ্ৰভা হাজৰিকাৰ আজি নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 85 বছৰ। উল্লেখযোগ্য যে অসম আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা অমলপ্ৰভা হাজৰিকাক 2023 চনত সদৌ অসম লেখিকা সন্থাই সুকন্যা মাতৃ বঁটা প্ৰদান কৰিছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ সৈতে হোৱা সাক্ষাৎকালত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্ৰুত বিকশিত ৰাজ্য হিচাপে অসমৰ সাফল্য তথা ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে আলোচনা। ৰাজ্য চৰকাৰ আৰু বস্ত্ৰ মন্ত্ৰালয়ে অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে প্ৰণালীবদ্ধভাৱে কাম কৰি আছে বুলি বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা প্ৰকাশ। উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইত জিলা বিজেপিৰ সংবাদমেল। কৰ্ণাটকৰ কংগ্ৰেছ বিধায়িনী দলৰ নেতা ডি কে শিৱকুমাৰৰ ৰাজ্যখনৰ 25 মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ আৰু শ্বিলঙত কাইলৈ উত্তৰ পূব পৰিষদৰ 73 পূৰ্ণাংগ অধিৱেশন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।
4: कार आकाशवाणी समाचार के साथ मैं मुनीश शर्मा। केंद्रीय मंत्रिमंडल ने विमानन ईंधन की कीमतों को स्थिर रखने के लिए तेल विपणन कंपनियों को 10,000 करोड़ रुपए की एकमुश्त बजटीय सहायता देने का निर्णय लिया है। नई दिल्ली में मंत्रिमंडल की बैठक के बाद सूचना और प्रसारण मंत्री अश्विनी वैष्णव ने कहा कि भारतीय विमानन कंपनियों की सहायता के लिए ये आत्मनिर्भर कोष 36 महीने के लिए लागू रहेगा।
5: ATF प्राइस स्टेबिलाइजेशन फंड में एक सेल्फ सस्टेनिंग रिवॉल्विंग फंड बनाया गया। ATF प्राइस फॉर दी

0: বাতৰি পাছত পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত।
1: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ যুৱবাণীৰ নাট্যানুষ্ঠানৰ নিবেদন আলাপ। ৰচনা ভূপেন্দ্ৰনাথ হাজৰিকাৰ, পৰিচালনা জোনা কংকন ভূঞাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। এয়া আলাপ।

0: দেখি এইটো ৱাল বগাই পাৰ হৈছো কিয়?
1: আরে সি আহি আছে।
0: কোন কোন আহিল দিম বাপেকে আজি?
1: তই
0: তই কিয় আহিলি আৰু গেটেদি অহা নাই কিয়? চোৰৰ নিচিনাকৈ পিছফালে দি যে আহিছ,
2: বেয়া পালি নেকি?
0: কি হল?
2: যাওঁগে, তই বেয়া পাইছ?
0: ঠেত ব, লেন চেলাই নাথাকিবি। কিয় আহিছিলি?
2: মই যাদৱ দাহঁতৰ মেছত থাকো।
0: জানো, মই দোকানলৈ গলে যে তই পিছে পিছে যাৱ সেইটোও জানো।
2: যাওঁগে দে, তোৰ সঁচাই খং উঠিছে।
0: বেয়া পালি, খং উঠা হলে ঝাৰুডাল তোৰ পিঠিত থাকিলহেঁতেন। এতিয়া ক কিয় আহিছিলি? ঐ, কথা কব নেজান নেকি? মুখত তলা লগাই বহি আছ যে, কিয় আহিছিলি?
2: কথা পাতিবলে আহিলি যে।
0: নাই হহা, কি কথা পাতিবি, পাত ক আকৌ।
2: এডাল থৈ লবি নেকি বাৰু, বাঁহনিডাল থৈ লবি নেকি?
0: ক এতিয়া।
2: তহঁতৰ ঘৰটো কিন্তু বিৰাট ধুনীয়া।
0: সেইটোকে কবলে আহিছিলি। শুন, এইটো আমাৰ ঘৰ নহয়।
2: তই থাক যেতিয়া তহঁতৰে ঘৰ দেচোন।
0: যোনটোৰ তলতে আমি চব থাকো, সেই বুলি জোনবাইটো কিবা নিজৰ হৈ যাব নেকি?
2: তই কিন্তু কথাবোৰ বৰ ধুনীয়াকে ক দেই।
0: তহঁত লৰাবিলাক তেনেকুৱাই, আমি জানো নহয়, ছোৱালীবিলাকৰ পৰা কিবা এটা সৰকাবৰ হলেই তহঁতে ছোৱালীবিলাক ধুনীয়া দেখ, সিহঁতে কোৱা কথাবোৰ ভাল শুন।
2: যাওঁগে দে।
0: কি হল, বেয়া পালি?
2: নাই পোৱা।
0: তই বাৰু ঠেয়া পাতিছ নেকি?
2: নাই পতা।
0: কিয় তেনেহলে যাওঁ যাওঁকৈ আছ?
2: থাকি লাভ নাই কাৰণে।
0: কি?
2: অ তোক
0: তোৰো বৰ ঠেয়া দেই। বচোন ব, মনে মনে আছো দেখোন।
2: কি কৰিব লাগে?
0: কথা ক আকৌ, তইতো কথা পাতিম বুলি আহিছিলি।
2: কথা কব লাগে, তই যদি আকৌ বেলেগকে ভাব।
0: নাভাবো, কচোন।
2: কি কম,
0: তোৰতো ঘৰ গাঁৱত।
2: অ,
0: তহঁতৰ গাঁৱততো পথাৰ আছে।
2: পথাৰ নথকাকে কি ষ্টেডিয়াম থাকিব নেকি?
0: কিয়নো তেনেকে ক?
2: কেনেকে কব লাগে?
0: ঐ, তহঁতৰ তাত বাৰু কলং আছেনে?
2: আছেতো। কৈছে চোৱা, কলংখন যেনিবা সিহঁতৰ ঘৰহে। আমাৰ তাৰ কলংখনক কপিলি বুলি কয়।
0: কলংখনক আকৌ কপিলি বুলি কিয় কব? কলঙো বেলেগ, কপিলিও বেলেগ।
2: এ বেছি বেছি নকৰিবিচোন, তহে জান কি, কলং কপিলি চব একে। মদ চিনি পাও?
0: পাও।
2: চব মদে নিচা ধৰে নে নধৰে?
0: মই কি জানো।
2: চব মদে একে, বুজিছ? চব মদে নিচা ধৰে, মানুহে খালি কোম্পানীবোৰৰ নামহে বেলেগে বেলেগে দি লৈছে। এইটো তেনেকুৱাই, বুজিছ? চব নদীৰে পানী একেই, মানুহে খালি নামটোহে বেলেগে বেলেগে দি লৈছে।
0: ৰচুন্দ্ৰ, তই যে আজিহে আহিলি, তইতো আগতে ইয়ালৈ অহা নাই। তাৰ মানে মই যে আজি অকলে থাকিম তই জান?
2: জানো তো।
0: জান কেনেকে জানিলি?
2: বুদ্ধি লাগিব, বুঝছ? বুদ্ধি লাগিব। মোৰতো ডিঙিৰ ওপৰত ফুলদানি লোৱা দি লৈ ফুৰিলে নহব নহয়। ঐ, তহঁতৰ ঘৰৰ আজি চব পিকনিকলে গল নে নাই?
0: গল।
2: তহঁতৰ এই মণিৰ লগত আমাৰ মেছৰ দীপক দাৰ ইয়ে আছে নে নাই?
0: মই কি জানো?
2: নেজান, চিঠিখন দেখোন তই অনা নিয়ে কৰিছিলি, এতিয়াহে মোবাইল। তহঁতৰ ঘৰৰ মানুহবোৰ যেতিয়া পিকনিকলৈ যাব, আমাৰ দীপক দাহঁত বহি থাকিব নেকি?
0: মই কি জানো।
2: তহঁতৰ ঘৰৰ চব ওলাই যোৱাৰ পিছত তই অকলশৰীয়া হবি নে নাই? অ, কি আকৌ মুখখন মেলি চাই আছ? সিফালে আমাৰ মেছৰ চব ওলাই যোৱাৰ পিছত মই অকলশৰীয়া হম নে নাই?
0: হবি।
2: হলে মোৰ কি হব?
0: মই কি জানো।
2: কিয় এজনী, খালি মই কি জানো মই কি জানো কৰি থাকিব?
0: অকলে থাকিলে তোৰ কি হব, মই কি জানো?
2: নাজানো, মোৰ কাবালে মনত পৰিব নে নপৰিব?
0: নাজানো
2: নাজানো। শুন, মোৰ তোলৈ মনত পৰে।
0: মোলৈ
2: কিয়? তোৰ জানো মোলৈ মনত নপৰে?
0: অ, তোলৈ আকৌ মোৰ কিয় মনত পৰিব?
2: সঁচাই নপৰে।
0: নপৰে আকৌ?
2: তই তাৰমানে
0: কি? মই
2: তই ৰত্নৰ দোকানলৈ গলে মই তোৰ পিছে পিছে যাওঁ নে নাই?
0: যাওঁ নেকি?
2: আজি এমাহ ধৰি তহঁতৰ পদূলিত মোৰ চাইকেলৰ চেইন পৰি আছে নে নাই?
0: নাজানো
2: নাজানো। আজি এমাহ ধৰি তহঁতৰ পদূলিত ৰেগুলাৰ চাইকেলৰ চেইন উঠাই থকাৰ পিছতো তোৰ মোলৈ মনত নপৰে?
0: আমাৰ পদূলিত তোৰ চাইকেলৰ চেইন পৰিল বুলিয়ে তোলে মোৰ মনত পৰিব লাগিব নেকি?
2: গোবৰ আছে তোৰ মূৰত।
0: ঐ, ধমকি দি কথা নকবি দেই, ধমকি নিদিবি। ইহ, চাইকেলৰ চেইন পৰিব তাৰ, ধমকি দিব মোক। তোৰ যদি চাইকেলৰ চেইন ইমানেই পৰে, মেকানিকক দি ভাল কৰি নল কিয়?
2: তোৰ মূৰটো এজনী

0: আভৰ ছোৱালী দেখিলে এটা ডেকা ল'ৰা চাইকেলৰ চেইন কিয় সদায় পৰে তাইক আকৌ বুজাই দিব লাগিব।
1: কি হ'ল?
0: দুখ লাগিছে।
1: দুখ লাগিছে
0: অভাৱত সময়বোৰ নষ্ট কৰাৰ কাৰণে।
1: ঐ হৰি বৰুৱাক চিনি পাৱ?
0: উকিল যে কৰে, ক কি হ'ল?
1: সিহঁতৰ ঘৰত যে থাকে ল'ৰাটো,
0: তাক কি হ'ল?
1: দেখিবলৈ খুব ধুনীয়া পায়।
0: মই ভালকে মন কৰা নাই।
1: ওখটো তোৰ নিচিনাই
0: চাপৰ,
1: ৰংটো কিন্তু বগা
0: ঠেল ঠেলিয়া। ৰচোন ৰ, তই আকৌ তাক কেনেকে চিনি পাওঁ?
1: সি আমাৰ ঘৰলৈ আহে নহয়।
0: তই আকৌ তাৰ লগত কথা পাতো নেকি?
1: পাতো আকৌ, মই নাপাতিলে তাৰ লগত কিবা মালিকহঁতৰ জীয়েকহঁতে কথা পাতিব নেকি?
0: কি কথা পাত?
1: দুটা ল'ৰা আৰু ছোৱালীয়ে লগ হলে যিবোৰ কথা পাতে। মই যে জলা চানা চুৰ খাই ভাল পাওঁ, সি মোলৈ সদায় আনে।
0: তই খাৱ।
1: কোনোবাই মৰমতে কিবা এটা দিলে নেখাম নেকি? ইমান মৰমত দিয়ে।
0: মই যাওঁগে দে।
1: অ, এইবাৰ আকৌ কি হ'ল?
0: কপাল এখন, য'তে মেটেকা গুচাই পানী চাফা কৰোঁ তাতে বেলেগে আহি বৰশী পেলায়।
1: অ', তাৰ মানে মই তাৰ লগত কথা পতাই তই বেয়া পাইছ?
0: মই আকৌ কিয় বেয়া পাম?
1: সঁচাই নাই পোৱা?
0: সঁচাই।
1: তেনে যা, গৈ যা।
0: খেদি দিছ?
1: নাই দিয়া।
0: তোৰ আকৌ কি হ'ল? মনটো মাৰি পেলালি দেখোন। মই বাৰু তোক কিবা টানকে ক'লো নে কি?
1: নাই কোৱা। তই কিয় মোক এষাৰ কথাও টানকৈ কোৱা নাই?
0: তোৰ আকৌ হ'ল কি? অ, ঐ তই বাৰু কান্দিছ নেকি?
1: কিয় নাকান্দিম? তই মোক গালি পাৰিব নোৱাৰ? হৰি উকিলৰ ঘৰত কাম কৰা ল'ৰাটোৰ লগত বেছিকৈ হলি গলি কৰিবলৈ হাক দিব নোৱাৰ?
0: ঠিক আছে, ঐ আজিৰ পৰা তই সিদিয়া চানা নাখাবি, তাৰ লগত কথা নাপাতিবি, হ'ল?
1: হ'ব, তই বহ, মই তোৰ কাৰণে চাহ একাপ কৰি আনো।
0: ঐ তহঁতৰ যে সিটো ৰুমত ইমানবোৰ শৰাই জাপি আছে কাৰো?
1: এই আমাৰ বাইদেউৱে মিটিঙত পোৱা। আকৌ বাইদেউ মাইকী মানুহবিলাকৰ লিডাৰ নহয় জানো? মাইকী মানুহক অত্যাচাৰ কৰিলে বাইদেউহঁতে হুলস্থুল লগাই দিয়ে।
0: মই যে ইয়ালৈ আহিছো সেইটো গম পালো হুলস্থুল লগাব নেকি?
1: তই মস্ত এটা বেঙা দেই, ইয়াতে বহ, বহি থাকিবি, পিছে পিছে নাহিবি কিন্তু। ঐ পিছে পিছে আহিছ যে!
0: প্লেট প্লেট প্লেট এখনো আনিবি দেই, দুইটাই ভগাই খাম আকৌ। ঐ চাহ কি হ'ল, একেবাৰে ডাইনিং টেবুলতে খোৱাবি নেকি? অ' তোৰ আকৌ হ'ল কি? অ' কচোন কি হ'ল?
1: বাঘৰটো তলা মাৰি থৈ গৈছে।
0: সেইটো কথাতে কানে নেকি?
1: সেইটো কিবা সাধাৰণ কথা নেকি?
0: আহা, ধৰি ল'লে চব কথাই সাধাৰণ, বুজিছ?
1: মোক সিহঁতে কিয় ইমান অবিশ্বাস কৰিব?
0: কৈছো নহয় এইবোৰ সাধাৰণ কথা বুলি। বহ বহ না, এইখিনিতে বহ। তই মোক চাহ একাপ দিবলৈ নাপায় বেয়া পাইছ ন?
1: খং উঠিছে।
0: চা, তোৰতো পাকঘৰতহে তলা মাৰিছে, মোৰ যে মেইন ঘৰটোতে তলা মাৰি থৈছে, দাদাহঁত আহিলেহে ভিতৰ সোমাব পাৰিম। বাৰু এইবিলাক বাদ দে, আচল কথাটোতো সোধাই নাই নহয়।
1: আচল কথা?
0: তোৰ নামটো?
1: তোৰ নামতো সোধা নাই মই।
0: তোৰ নামটো কচোন।
1: তোৰটো প্ৰথমে ক।
0: ফাৰ্ষ্ট তোৰটো
1: ক না। তোৰটো
0: হাঁহি নিদিয়তো?
1: নিদিওঁ, ক।
0: মোৰ নামটো মানে লৰা। কিয় হাঁহিলি?
1: নাই নাই, বেলেগ এটা কথাতে আহিছো।
0: তই মোক ঠাট্টা কৰিছ ন?
1: নহয় অ।
0: হ'ব এতিয়া তোৰ নামটো ক।
1: সেইকাৰণেইতো আহিছো, মোৰ নামটো
0: ক আকৌ।
1: ছোৱালী
0: কি?
1: অঁ
0: ই তই এনে কৈছ?
1: বিদ্যা, বুজিছ, পিতাইৰ সাতজনী ছোৱালীৰ মই সাত নম্বৰ, ইকিজনীক নাম দিওঁতে দিওঁতে মোলৈ নামেই নাতিলগৈ।
0: ভালেই হ'ল, তই মোক হাঁহিব নোৱাৰ, মইতো হাঁহিব নোৱাৰো, আমাকতো নাম এটা কেলে।
1: তই বাৰু স্কুললৈ গৈছিলি নে?
0: নাই যোৱা।
1: একেবাৰে
0: কৈছো নহয় নাই যোৱা বুলি।
1: তোৰ মাৰ দেউতাৰে এদিনলৈ কোৱা নাছিল তোক স্কুললৈ যাবলৈ? খং উঠিছে নেকি?

0: উঠিবই বুঝছ, নিজৰ লৰা ছোৱালীক আবৰি সামৰি ৰাখিব নোৱাৰা মাক বাপেকৰ ওপৰত খং উঠিবই, মোৰো উঠে। তোৰ দেউতাৰে বাৰু কি হল? তোৰ দেউতাৰে চাগে তোক খুব অত্যাচাৰ কৰিছিল নহয়?
1: মনে মনে থাকচোন,
0: দেউতাৰ হাত মৰিল নেকি?
1: তই মনে মনে থাকিবি নে?
0: তোৰ কিয় খং উঠিছে কচোন?
1: মা দেউতা, এই কথাকেইটা শুনিলেই মূৰটো গৰম হৈ যায়।
0: গম পাই গলো, দেউতাৰে চাগে তোক সৰুতে খুব মাৰিছিল ন? খং নকৰিবি অ, মাক বাপেকে ল'ৰা ছোৱালীক মাৰেই। তোৰো কিবা দুখ আছিল চাগে?
1: দুখ? মোৰ দুখ? জন্ম হোৱাৰ লগে লগে যদি কোনোবা মতা মাইকী এহালে কেঁচুৱাটো ক'ৰবাত পেলাই থৈ যায়, সেয়া কেঁচুৱাটোৰ দুখ। জন্মৰ পিছতে মোক কোনোবাই কচুৱনি এডৰাত পেলাই থৈ গ'ল। কনকা বুঢ়ীয়েহে পাই জীৱনটো বচালে, বুঢ়ীও মৰিল, লেঠাও ছিগিল। কি হ'ল, দুখ লাগিছে? বুইছ, কিমানৰ ঘৰৰ এৰেহা খাই খাই ডাঙৰ হ'লো। সৰুতে পথাৰৰ মাজেৰে সৰু সৰু আলিপাতবোৰেদি দৌৰো, মোৰ লগৰ আৰু বহুত দৌৰে। সিহঁতক কিন্তু কোনোবাই নহয় কোনোবাই কয়, ঐ পৰিবি আৰু নদৌৰিবি।

0: মই ভাবো মোকো কোনোবাই কওক, কিন্তু কিন্তু মোক কোনেও নকয়। পথাৰৰ মথাউৰিৰ কাষতে থকা উই সাফল এটাকে ভগৱান বুলি ভাবোঁ। মনে মনে গৈ উই সাফলতো সোধো, মোৰ মা দেউতা কোন, মোৰ মা দেউতা আছেনে নাই। এতিয়া এইবোৰ কথা মনত পৰিলে খুব হাঁহি উঠে, বুজিছ?
1: কিয় এনেকুৱাখন কৰিছ?
0: হেই, মই ডাঙৰ হৈ অহাৰ লগে লগেহে গম পালো মানুহবোৰে যেন মোক ভাল পাবলৈ ধৰিছে। মই পিছতে ধৰিব পাৰিলো সিহঁতে মোক কিয় ভাল পাবলৈ ধৰিছে। সিহঁতৰ ল'ৰা ছোৱালীবোৰ যেতিয়া স্কুললৈ যায়, মই তেতিয়া সিহঁতৰ বাৰীৰ তামোল, পাণ, নাৰিকল এইবোৰ বজাৰলৈ লৈ যাওঁ। ধানৰ বস্তা ঠেলা গাড়ীত লৈ ধান বনাবলৈ যাওঁ।
1: তই এটা মূৰ্খ,
0: তই ভবাৰ সমান নহয়। সেইটো বয়সতে বহুত কথা শিকিলো, বিড়ি খাবলৈ শিকিলো, লোকৰ বাৰীৰ তামোল পাণ চুৰ কৰিব পৰা হ'লো, আৰু কি জান, ৰমালানৱৰ চিঠি নি মনে মনে নন্দ দোকানীকো দিব পৰা হ'লো। হেই, যাওঁগৈ দে।
1: যাৱইনে?
0: নহয়, তই চাগে মোক বেয়াই পাইছ।
1: কিয়?
0: তইতো মোক ভাল ল'ৰা এটা বুলিয়ে ভাবি আছিলি, সেইবোৰ শুনাৰ পিছত আৰু।
1: এতিয়ানো কি বেয়া ল'ৰা
0: হ'লেও?
1: চা, পেটটোৰ কাৰণে, গাটো থাকিবৰ কাৰণে মানুহে বহুত কিবা কিবি কৰিব লগা হয় অ।
0: তই বাৰু স্কুললৈ গৈছিলি নেকি?
1: কিয়? কথাবোৰ কিবা ভালকৈ ক'লে স্কুল যোৱা হয় নেকি?
0: নহয় অ, সিদিনা সেই দোকানত বস্তু অনা লিষ্টখন পঢ়ি দিওঁতেই জানিলো।
1: গৈছিলো, গাঁৱৰ স্কুলত মোৰ ৰোল নম্বৰ এক আছিল। কি হ'ল?
0: মই আকৌ তোক পঢ়াত চোকা বুলিয়ে ভাবিছিলো।
1: এক হ'লে কিবা গাধ হয় নেকি?
0: এক হ'লে যদি চোকা হয় বিশ পঁচিছ হোৱাবোৰ কি?
1: তোৰ মোৰ কি হ'ল? আকৌ মন চন মাৰি পেলালি যে। এইফালে চাচোন, ধৰচোন আঙুলি এটা।
0: অ, কি টাইপৰ ছোৱালী অ, লোকৰ ছোৱালী এজনী এনেকে আঙুলি এটাত ঘচংকে ধৰি দিব পাৰি নেকি?
1: তই বাৰু ল'ৰাটো অলপ বেছি বেঙা নে চালো?
0: মই চালো, মই চালো হ'লে এনেকে থাকিলো হেঁতেন নেকি?
1: কি কলি?
0: আমাৰ যে মেছৰ ভৱেন্দা, ভৱেন্দাহঁতৰ পাঁচজনীমান আছে।
1: কি
0: গাৰ্লফ্ৰেণ্ড?
1: তইও এজনী পতাই নল কিয়?
0: চাবলৈ আহি আৰু এয়াহে হৈ আছে।
1: তই বাৰু ল'ৰাটো অলপ নিলাজ নেকি?
0: কিয় কলি?
1: কথাবোৰ অলপ ভাবি চিন্তি ক'ব নোৱাৰ?
0: মই কিবা ভাবিব জানো নেকি?
1: ধৰচোন, ধৰ আঙুলি এটাত ধৰ, জোৰত নধৰিবি কিন্তু।
0: ঐ, এইটো তোৰ কিহৰ দাগ? নহয় কচোন কি হ'ল।
1: এ বাদ দে,
0: কৰা
1: নক,
0: সঁচাই নক,
1: তোৰ পৰা মানে সুখ নাই দে।
0: কবিনে নক?
1: সিদিনা মই মিঠাতেল অকণমান পেলালো, বাইদেৱে দেখি মাছ ভাজি থকা গৰম হেতাপাত লগাই দিলে।
0: কি কি অসভ্য মানুহ! ইফালে বোলে তাই মাইকী মানুহবোৰৰ সভাপতি, মাইকী মানুহবোৰৰ ওপৰত অত্যাচাৰ কৰিলে আন্দোলন কৰে।
1: তোৰ মানে অকণ মানতে খং উঠে।
0: এই মানুহজনীক মানুহে ফুলৰ মালা, গামোচা নিপিন্ধাই, শৰাই নিদিয়ে, ইফালে আকৌ স্বভাৱ সেইটো।
1: মই কাম কৰা ছোৱালীহে,
0: সেইবুলি কি গৰম হেতাপাত লগাই দিব নেকি?
1: গিৰিয়েককে বেলনাবাৰীৰে পিটে,
0: নিজৰ গাতে আকৌ হাত পাচি মলি লোকক আকৌ গা ধুৱাবলৈ।

0: যায়, সব পর্যায়ত।
1: তোর নো কিয় খং উঠিছে, মোরহে হাত পুড়িছে।
0: মো কথা শুনলে তো কানিব লাগে, তো পুরা হাত দেখি মো খং উঠিব নালাগে। তো আর ইয়াত থাকিব নালাগে।
1: ইয়াত থাকিব নালাগে? কোত থাকিম তেনে হলে?
0: মোর লগত।
1: তোর লগত? পাগল হইছ নাকি? তয়ে দেখুন থাক লোকর লগত, কথাবিলাক ভাবি চিন্তি কব নোৱার।
0: ভাবিব পাইলে কথাবিলাক এনেকে কও নেকি?
1: ঐ, তই বাৰু ঘর এটা সজার কথা কেতিয়াবা ভাবনে?
0: নাই ভবা।
1: ছোৱালীবিলাকে ঘর এটার কথা লৰাবোৰতকৈ কি জানি আগতেই ভাবে, বুঝছ?
0: তো কথাবিলাক মানে কিয় মানে নুবুজা নুবুজাকে কৈ থাকো?
1: কিনো কলো মই?
0: ঘর বনোৱা কথা
1: তই যে কৈছিলি ইয়াৰ পৰা যোৱাৰ কথা, মই কি জানি যামগৈ ইয়াৰ পৰা।
0: যাবি কলৈ?
1: জানো।
0: পাগল হলি নেকি? তো ঘর আছে যেতিয়া নিজৰ ঘৰলৈ নাযাওগৈ কিয়?
1: ঘৰলৈ পিতাই মাৰ খাবলৈ।
0: বাপেৰনো কি কৰে?
1: কি কৰিব, দিনত মদ এসোপা গিলিব, ৰাতি হলে বৌতিক পিটিব।
0: মাৰে একো নকয়?
1: মতা মানুহ তোকনো কি কৰিব?
0: কি কলি, মতা মানুহ মদ খাই ঘৈণীয়েকক পিটিলে বছৰি বছৰি বাপেকিটো হলে মতা মানুহ নহয়, বুঝছ? নিজৰ ল'ৰা ছোৱালীকেইটাক ভালকে ৰাখিব নোৱাৰা, গাটো ঢাকিবলৈ কাপোৰ অকণ দিব নোৱাৰা মতা মানুহ। কি হল, বেয়া পালি নেকি?
2: খগতে তোৰ বাপেৰক গালি পাৰিলো বাপেকে।
0: তইনো ইয়াৰ পৰা যোৱাৰ কথা কিয় কলি?
1: আজিকালি মোৰ বৰ ভয় লাগে অ।
0: ভয়?
1: মই ইয়াত আৰু বেছি দিন থাকিলে।
0: তই আকৌ কান্দিলি যে, কচোন কি হল?
1: ইহঁতৰ ৰমেন দাই।
0: কি হল?
1: মোক বৰ বেয়া কথা কয় অ, ৰাতি মই শোৱা ৰুমৰ দুৱাৰত টুকটুকাই থাকে।
0: মাকক কৈ নিদিয় কিয়?
1: কৈছিলো, মোকহে গালি পাৰিলে।
0: বঢ়িয়া কথা, নিজৰ পুতেকে ঘৰত কৰি আছে সেইখন তাই আকৌ লোকৰ কেছ সোধে।
1: তই যে কৈছিলি মোলৈ মনত পৰে বুলি।
0: কৈছিলো হবলা।
1: ৰ'দত জিৰাবলৈ মানুহক চাহ লাগে, বুজিছ? মই এতিয়া ৰ'দত আছো, তই চাহ দিয়া গছডাল হ'ব পাৰিবি?
0: তোৰ মূৰত অলপ হেৰি আছে নেকি?
1: মই কোৱা কথাবোৰ তই বুজিছ নে নাই?
0: নাই বুজা, অৱনীদাক সুধিব লাগিব।
1: অৱনীদা? কোন অৱনীদা?
0: আমাৰ যে মেছত যে থাকে যে, বাতৰি কাকজতে কিবা কিবি লিখি থাকে যে, অৱনীদাই কথাবোৰ তেনেকে কয় নহয়।
1: তই মূৰ্খ নেকি? এইবোৰ কথা লোকক কয় নেকি?
0: মই নুবুজিলেতো আনক সুধিব লাগিব।
1: শুন, তোক মই এটা কথা কওঁ।
0: ক।
1: এইবোৰ আমাৰ ভিতৰুৱা কথা, বুজিলি? আনক নকবি।
0: বুজিলি? বুজিলো।
1: কি বুজিলি?
0: এইবিলাক আমাৰ ভিতৰুৱা কথা, আনক ক'ব নালাগে।
1: চাৰিটা বাজিলে, ৰেল গ'ল।
0: তাকে, সেই বেলিও মাৰ যাবই হ'ল। ঐ, যাওঁগৈ দে, দাদাহঁত চাগে আহিবই হ'ল।
1: যা গৈ যা।
0: ঐ, তোৰ কথাবিলাক জনাৰ পিছত এৰি থৈ যাবলৈ মনেই যোৱা নাই।
1: মই দুখ পালে তই খুব বেয়া পাওঁ নহয়?
0: আগতে পোৱা নাছিলো, ভালকৈ চিনি পোৱা নাছিলো যে।
1: আজিৰ পৰা?
0: আজিৰ পৰা পাম। আচলতে কি জান, মোৰ নিচিনাকৈ কোনোবাই মনে মনে কান্দে বুলি গম পালে বৰ দুখ লাগে অ।
1: আজিৰ পৰা নাকান্দিবি কিন্তু।
0: তয়ো নাকান্দিবি?
1: নাকান্দো।
0: সেয়া কান্দিলিয়ে দেখোন।
1: আজি তোৰ আগত কান্দিবলৈ পাই কিমান ভাল লাগিছে তই কি বুজিবি?
0: তো মাথা গৰম কৰি দিবি দেই, ইজনী ইজনী কান্দিলেও ভাল লাগে।
1: হ'ব হ'ব। ঐ, তোক বস্তু এটা খুজিম, দিবি?
0: শাৰী চাৰি হলে নোখুজিবি, পইচা নাই।
1: তাতকৈও ডাঙৰ
0: কি
1: ক দিবি?
0: কচোন আগতে।
1: তই মোক নাম এটা দিব পাৰিবি?
0: নাম? তই পাগল হলি নেকি? মোৰ নিজৰে নাম এটা নাই, তোক আকৌ ক'ৰ পৰা দিম?
1: সঁচাই কৈছো, তই মোক নাম এটা দেচোন, সেইটো নামেৰে কেৱল তই মাতিবি।
0: থ, ইমান দিন নাম নোহোৱাকৈ গ'ল।
1: ইমান দিন আমাৰ চিনাকি আছিল লোকৰ চাকৰ চাকৰণি হিচাপে, এদিন আমাৰো চিনাকি এটা নহ'ব নেকি?
0: নাম নহ'লেও হ'ব।
1: কিয় হ'ব?

0: মানুহৰ ভৰিত পিন্ধা জোতা চেণ্ডেলযোৰৰো নাম এটা থাকে। আমিতো মানুহহে, আমাৰ নাম এটা কিয় নাথাকিব?
1: তাতকে কাম এটা নকৰ কিয়? মোৰতো নাম নাই, মোকে নাম এটা নিদিয় কিয়? প্ৰথমে তই মোক নাম এটা দে, তাৰপিছত সেইটোৰ লগত মিলাই মই তোক নাম এটা দিম।
0: তই কিন্তু বিৰাট বুদ্ধিয়ক দেই। ঠিক আছে, তোক মই এটা নাম দিম। কি দিম কি দিম? বকুল বকুল
1: বকুল।
0: কি হ'ল, পচন্দ হোৱা নাই নেকি?
1: কিয় নহ'ব, চাচোন কোনেও নিদিয়া বস্তু এটা জীৱনৰ প্ৰথমবাৰৰ কাৰণে দিলি তই।
0: এতিয়া মোৰ নাম এটা দে আকৌ।
1: ৰচোন, দে বুলি দিব পাৰি নেকি?
0: ভাব আকৌ। সোনকালে ক আকৌ।
1: তই হাঁহি নিদিয়তো?
0: নাহাঁহো, ক।
1: নাম মানে হেৰি দুবৰি।
0: দুবৰি? বা ইমান ধুনীয়া নাম। তই বকুল হৈ খৰি দুবৰিৰ ওপৰত ধেমালি কৰিবি।
1: তই পাগল হৈছ নেকি?
0: তই সঁচাই পাগল হৈ থাকিবিতো, তই যে মোক ইমান ধুনীয়া নাম এটা দিলি।
1: তোলে মই বেলেগ বস্তু এটাহে আনিছিলো।
0: কি আনিছ দে আকৌ?
1: কচোন মই বাৰু তোলে কি আনিব পাৰো?
0: মৰ্টন খাৰু ফটকে কচোন কি আনিছ?

0: নেকি? ঐ, তই দেখোন কৈছিলি লিখা পঢ়া নাজানো বুলি।
1: ৰচোন মোৰ কথা শুন না।
0: মই নুশুনো।
1: শুন না মোৰ কথা, শুন শুন শুন শুন। আমাৰ যে মেছৰ অবনীতা যে।
0: কোন অবনীতা?
1: এই টেকা পেপাৰত যে লিখা মেলা কৰি থাকে বুলি যে কৈছিলো।
0: অঁ ক।
1: কালি এইটো লিখি চবকে শুনাই আছিল, মই কিবা এটা বুজি পাইছো। এইটোত যেন আমাৰ নিচিনা মানুহৰ কথা লিখা আছে। মনে মনে লৈ আহিলো, কোনে পঢ়ি দিব ভাবি থাকোঁতে তোৰ কথা মনত পৰিল, সিদিনা যে দোকানত লিষ্টখন পঢ়ি দিছিলি। দেচোন এইটো এবাৰ পঢ়ি দেচোন।
2: মৰমৰ সোণমাই, বহুদিন হ'ল তোৰ খবৰেই পোৱা নাই, তোক চাবৰ খুব মন।
3: মৰমৰ সোণমাই, বহুদিন হ'ল তোৰ খবৰেই পোৱা নাই, তোক চাবৰ খুব মন যায়, লাজতেই যোৱা হোৱা নাই। তই যে কৈছিলি ৰঙা ব্লাউজটোৰ কথা, দামেই গোটাব পৰা নাই। ইয়াৰ ছোৱালীবোৰো কলেজলৈ যায়, তই পথাৰলৈ যোৱা দি সদায়। পিছে সিহঁতৰ গাত কিন্তু তোৰ দৰে নতুন ধান আৰু ৰবাব টেঙাৰ গোন্ধটো।
4: মৰমৰ সোণমাই, বহুদিন হ'ল তোৰ খবৰেই পোৱা নাই, তোক চাবৰ খুব মন যায়, লাজতেই যোৱা হোৱা নাই। তই যে কৈছিলি ৰঙা ব্লাউজটোৰ কথা, দামেই গোটাব পৰা নাই। ইয়াৰ ছোৱালীবোৰো কলেজলৈ যায়, তই পথাৰলৈ যোৱা দি সদায়। পিছে সিহঁতৰ গাত কিন্তু তোৰ দৰে নতুন ধান আৰু ৰবাব টেঙাৰ গোন্ধটো নাই। হৈ শুনমাই, লাষ্ট বাছখনত ঘনকান্তৰ হাতত খবৰটো খাটাংকৈ দি দিবি ভাই। এইবাৰ বহাগত আহিবি নে নাই, আহিলেও আহিবি নাহিলেও নাই, মনত ৰাখিবি শুনমাই, আমাৰ দৰে চুত মানুহৰ প্ৰেমত কিন্তু ফাং ফুং নাই।

0: আলাপ নাটখনি শুনিলে। ৰচনা ভূপেন্দ্ৰনাথ হাজৰিকাৰ। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে গাৰ্গী শৰ্মা, ভাস্কৰ শইকীয়া আৰু জোনাকংকন ভূঞাই। বাণীবন্ধন, সম্পাদনা আৰু সংগীত ধনজিৎ বড়োৰ। পৰিচালনা জোনাকংকন ভূঞাৰ। নাটখনিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো জুবিন গাৰ্গৰ কণ্ঠত এটি সুমধুৰ গীত।

জুবিন গাৰ্গৰ কণ্ঠৰ গীত শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা শাশ্বতী তালুকদাৰৰ সৈতে মই ঝৰ্ণা ভৰালী আজিলৈ ইমানতেই বিদায় লৈছো। নমস্কাৰ।

যুবক যুবতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপতো শুনি আছে। নিবেদন কৰা হৈছে লোকগীতৰ অনুষ্ঠান। এই অনুষ্ঠানত শুনক মানসী হাজৰিকাৰ কণ্ঠৰ লোকগীত।

চোদাগুলিমান পৰে মানুশ্ৰী হাজৰিকাৰ কণ্ঠত লোকগীত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়ামেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিত 1026 কিলোহাৰ্টছত। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপযোগেও শুনি আছে। এতিয়া আগবঢ়া হৈছে ভজনৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনা হওক অনুৰাধা পাৰোলাৰ কণ্ঠৰ এটি ভজন।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আজি ৰামধেনুলৈ স্বাগতম। সুৰৰ সোপানে সোপানে গীতে আনে প্ৰশান্তি, গীতৰ সুৰীয়া পৃথিৱীত জীৱনৰ সুখ শান্তি আনন্দ বিকাশ সকলো যেন প্ৰাণ পাই উঠে, দেহে মনে এক অনাবিল শিহৰণ জাগে। প্ৰিয় গীতৰ মাজেৰেই আমি জীৱন উদযাপন কৰিব পাৰোঁ। প্ৰিয় শ্ৰোতা, মোৰ তেনে ভাল লগা কেইটিমান গীতেৰে সজাইছো আজিৰ ৰামধেনু। মন পাখি লগা কাঁড়ৰ দৰে পাখি মেলি মন উৰি যায়, মনে শৈশৱৰ সোণালী সোঁৱৰণীয় সজীৱ কৰি তোলে। শৈশৱ মানেই জীৱনৰ সবাতোকৈ মনোমোহা সময়, পাখি লগা মনে শৈশৱৰ স্মৃতি সজীৱ কৰি তোলে। মোৰ প্ৰিয় গীতৰ ভিতৰত জুবিন গাৰ্গৰ এটি গীত জড়িত হৈ আছে, যিটো গীতে এই সোণালী শৈশৱৰ স্মৃতিক আৰু অধিক মধুৰ কৰি তোলে। প্ৰিয়শ্ৰোতা, আজি ৰামধেনু আৰম্ভ কৰিছো মোৰ ভাল লগা জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটিৰে।

প্ৰথম প্ৰেমৰ অনুভূতি সুকীয়া, মনৰ মাজত সুৰীয়া ভাৱনা, প্ৰকৃতিৰ সৌন্দৰ্যৰ সৈতে যেন দুচকুৰ ভাষাই ৰহণ সানে। 1994 চনত মুক্তিলাভ কৰা 1942 এ লাভ ষ্টৰী ছবিৰ এটিকিটত এনে অনুভৱী পৰশ মই বিচাৰি পাওঁ। ভিডু বিনোদ চোপড়া পৰিচালিত আৰু আৰ ডি বৰ্মন সংগীত পৰিচালিত 1942 এ লাভ ষ্টৰী ছবিত কুমাৰ চানুৰ কণ্ঠৰ এই গীতটি মোৰ অন্যতম প্ৰিয়। আহকচোন অনুষ্ঠানত এইবাৰ এই গীতটি শুনো।

অভিমানী মনক লৈ গীতেৰে ছবি আঁকিছে তৰালী শৰ্মাই। গৌতম শৰ্মা ৰচিত গীতটিত নিভজোৱা সাঁচি ৰখা কথাৰ পৰা জোনাকী বৰুৱাৰ কাহিনী দেখা পাওঁ। মনৰ আৱেগক গীতটিয়ে যেন ৰং তুলিকাৰে আঁকি উটুৱাই নিয়ে নৈৰ সৈতে। আহকচোন ৰামধেনুত এইবাৰ মোৰ ভাল লগা তৰালী শৰ্মাৰ কণ্ঠৰ এই গীতটি শুনো।

প্ৰিয়জোতা, নীৰৱতাই বুকুৰ মাজত কোলাহল আনে। মনৰ কথাবোৰো নীৰৱতাৰ সৈতে যেন নীৰৱ হৈ পৰে। কিন্তু এই নীৰৱতায়ো দুটি মনক এক কৰিব পাৰে। হৃদয়ৰ নিভাঁজ মৰমত নীৰৱতায়ো প্ৰাণ পাই উঠে। অলকা ইয়াগনিক আৰু উদিত নাৰায়ণৰ কণ্ঠত কয়লা ছবিৰ এটি গীতত এনে অনুভূতি মই বিচাৰি পাওঁ। আহকচোন, মোৰ ভাল লগা এই গীতটি আমি একেলগে শুনো।

ৰাজতা, মোৰ প্ৰিয় গীতৰ তালিকাখন বহু দীঘলীয়া। পিছে সময় যে তাকৰ, সময় অনুমতি নিদিয়ে প্ৰতিটো গীত উপভোগ কৰিবলৈ। জীৱনৰ প্ৰতিটো পল, প্ৰতিটো মুহূৰ্তই অতি গুৰুত্বপূৰ্ণ। জীৱন উদযাপনৰ বাবে প্ৰতিটো পল সজীৱ কৰি ৰাখিব লাগে। পাৰ হৈ যোৱা দুখৰ ধুমুহাজাকৰ মাজতো জীয়াই থকাৰ নতুন উদ্যম আমি বিচাৰিব পাৰোঁ। গীতে আমাক তেনে সাহসেই প্ৰদান কৰে। প্ৰিয়শ্ৰোতা, লাকি আলীৰ কণ্ঠত কাহুনা প্যাৰ হে ছবিৰ এটি গীতত তেনে সাহস ময়ো বিচাৰি পাওঁ। আহক, আজি ৰামধেনুৰ শেষত আমি একেলগে এই গীতটি শুনো।

ৰামধেনু অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপতো শুনি আছে। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনক জিতেন বসুমতাৰীৰ কণ্ঠত খেয়াল ৰাগ মাৰু বিহাগ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰোতাসকল ইমান পৰে জিতেন বসুমতাৰ কণ্ঠত খেয়াল শুনিলে। ৰাগ আছিল মাৰু বিয়া। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 বাজি গৈছে। ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰচাৰণৰ। কাইলৈ আমাৰ প্ৰচাৰণ মুকলি কৰা হ'ব পুৱা 4:05 বজাত। আজিলৈ বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

কাইলৈ আমাৰ প্ৰচাৰণ মুকলি কৰা হ'ব পুৱা 4:30 বজাত। আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।